ठाऊं पिलो अतिशा जा मीटा म प्यादी ते किगि जिया दीगवा माची छिदी बनी अजाऊ सितो अपि ना दब्या अमिशा प्यामी अछि सितिया दीमा बा मिस मिस विस्की विस्की अछि सिता रे हिगा सोमी सोरा ने येगे मयोले मु दब्यो မယောပြလဲမှုသည်ယောပြလဲမှုသည်ဒါသာတစ္စာရှင်ပြီးပြီးအချစ်စင်မြီမချောတို့အချစ်တော်တို့မဖြစ်ဘူးပညာနဲ့ငွေယောနိုင်ရင်ချစ်သည်ချစ်သည်မယောနိုင်ရင်မချစ်ပြီးမချစ်ပြီးဒါလားပွဲမြစ်သာရှင်ထွေး